0: gaichung kaisa borokno normal mane non diabetic ane romta
1: ge bin hin diabetes kri hinai chung afrika saimana ke na ge au tabung no joro to chung charayo kora ni hanjagya ge bobo umone simi am hai rok tabug rom jagai tong je am hai sugar patient rok to doctor ba charayo kora je busuk umone simi am hai bangai mane kebang kok nukjak bu morogo
0: tabuk to ko abo kuno amor ni kuno mane khaja kri kha
1: je tabun lifestyle ni
0: bishesh kore ang sakango je saitha mane type 1 type 2 gestational nai type 1 khai jodi type 1 kan kai abo charai jorauno nukjago pia ya kai ba sikla bos logo nukjang nai he nga a type 1 bo je kuno amor phano nukjagai manu tobe type 2 mainly unhealthy lifestyle tongarai da saya tei tong samung tong mane obesity family history ganang stressful life tabuk to stress sara kebo tong mai kre ha abuni bagai abo bisi ingu a type 2 diabetes ebong 90 to 95% khetre na abo nukjak tong tabuk tabuk sung nok ni baire onkor kan no go busuk lama gana gana fast food ni dokan ha processed food ha baza khajak samung
1: Tokasam,
0: Tokasam, Kaitonka, Talavaya Kaitonka. Our busuk toxins, our one sugar, Naimano. They are cool drinks, Nangai, sugar content, BC, our automatic, our sugar butishi.
1: Abrono, a word Kimasolina,
0: Abrono, a word Kimasolina.
1: Here, but Tabun Boronoto, Sir Sengi Nugitongo, Cabo, Zrairok, Noam, Hai, Saya, Nishaman Panose, Buma, Buparok, Sanza Kanke, Zrairobai, Abono, Maya Palayo, Pearson, our Junibus Harono. जों सायमानो जे इनफ्युचरो आमहाय सुगार बेमार फन मानजां मानो हने फिया ताबुनि अजराव जरायाव करा नांगिया जों जे ताबु खनाय दं माने हिंके आं ताके से सोंना मसो माने हिंके ओ जे आबना कासुनानि बागै जों जे जाया बानो जों ताम ताम चिनि तंगराय जानो जों किसा खालै बा बाहाके तंखां कबा चिनि आमहाय बेमारावनि जों काति उइमान यागनि योगैमान
0: हमबाय abono sana thanka hankai ayurvedic classics onusare chini kaisa tongo dinacharya hanai dinacharya mane daily routine sung mane bahai ke tongmung samung sa khankai chini shorino susto khaitlang thangman abo phunugo sung puilano brahma muhurto
1: Ashri
0: Sri Mabu Sanai Brahma Muhurto Bolte Tambuzika Sal Kamani Der Gonta Sakang. Abo Joto Shijo no chain sung tango time bo Jodi Sal Tabuk Romdi Tinish Hoita was Halka Kangai. Aboni Der Gonta Sakangai Sarachata. Sarachata unung Mabu Sanai. Busakangai Nini Kisa aerobic exercise. जमन साइक्लिंग पनका जॉगिंग पनका
1: ह आबो सालचुक मानि यागुल खायके असंग लागना जे ताबु नों आयुर्वेद मते हिंके जितिबा साल कानानि किसा सकां
0: कारण आबो तांगै आं सकान माने ब्रह्म मुहूर्त तंगा खूब एकटा स्पेसिफिकल माने स्पेशल कैसा मोमेंट आ ब्रह्म मुहूर्त ओ जिने साइंटिफिक बेखथै साना थांका हंगाय नेसेंट ऑक्सीजन माने फ्रेश ऑक्सीजन अंकरु abo joton slay fresh ebong chini ayurvedic classics mote sana thanka angkai phung aisiri siri angkai kofokal hinu chini shoriwa tinta dus tongo bio pitta kop angkai a kofokal no sung sung a kofokal jodi thui tonga angkai movement khaiya bisnao rokoi tonga angkai tebo kofo breathing thanai angkai jehetu tabuk mo diabetes topic no sung discussion khalai tongo a diabetic ni main karon kainka kofokarok ahar bihar sung mane কফ মানে কফ দুজ বারি না যে কোনো একটিভিটি খাই কাহাইব হা মধুমেহ অর্থাৎ ডায়াবেটিস নাই আপনি বাকি না কফ দুষ ন মানে এভয়েড খাইনা নিবাগে জরাও বসাওই একটিভিটি শুরু খাইনা নাংটা চিনি প্রাণায়াম পানাঙ্কা আসন পানাঙ্কা মেডিটেশন পানাঙ্কা এবং আ বসা খালগে লগে নাইসা কক টঙর মানে তুই তুইটুংলু লোক মানে লিউক ওয়ার্ম ওয়াটার যেটা সে ইংলিশ বাই না লিউক ওয়ার্ম ওয়াটার তৈটুং লুলুক মানে হ্যাঁ কুতুং বাই কসাং বাইয়া আবো নং মানে ফলে চিনি শরীর জিনিস চিনি যে মানে হর্সাও চিন শরীর যে টক্সিন যে ওয়েস্ট প্রোডাক্ট হ্যাঁ অঙ্গ